0: Het is wel het tijdperk van Kaljuk, hoe men dat zegt, maar het is niet volledig Kaljuk, want er wordt ook nog heel veel gebeden.
1: हमारे संस्कार सदा रहे हमारे साथ।
0: अवश्य सदा रहे हमारा संस्कार, जो हमें हमारा माता पिता हमें दी है वही संस्कार है।